নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 31 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 15 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 37 যোৱাৰ লগে লগে সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলো হাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলো হাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ আৰু জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, কৌস্তৱ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত বিপুল কলিতা, মিতুল গগৈ আৰু ষ্টুডিঅ'ত মই প্ৰিয়াংকীদেৱ চৌধুৰী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

শ্ৰোতাসকল, আজি বন্দনা অনুষ্ঠানটি সজোৱা হল অমৃতা কোঁৱৰৰ কণ্ঠত, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, আশামণি ৰহাঙৰ কণ্ঠত লোকগীত, পংকজ দাস আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত, জোনমণি শইকীয়া আৰু সংগীবিদৰ কণ্ঠত চিয়া গীত আৰু দেবাঞ্জনা বৈশ্যৰ কণ্ঠৰ ভজনেৰে।

11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী হৃদয়ানন্দ গোস্বামী, ৰিজৱানা চুলতানা আহমেদ, পংকজ দত্ত, নীতি ভূঞা আৰু বিমল কুমাৰ দেৱমেধি।

দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দগী কে গীত অৰ ভজন, সব ৰং তাৰানুম আৰু গীতিকা। বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 7:20 নৱপ্ৰতিভা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী জয়িতা চেতিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ শ্ৰুতি ডেকাৰ। 6:30 শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ বিষয় মানসিক স্বাস্থ্য, পৰিয়ালৰ দায়িত্ব আৰু সমাজ। অতিথি হিচাপে উপস্থিত থাকিব ডাঃ মৈথিলী হাজৰিকা, প্ৰযোজনা স্নেহা পাঠকৰ। যুৱবাণী অনুষ্ঠানত লগতে আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, আইনুল হক আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ আৰু মোৰ অনুভৱৰ গীত।

নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষক হৈগিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাহিবাদন।

শ্ৰোতাসকল, এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগে আজি প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ' বুলনি অনুষ্ঠানৰ বিষয় অৱসৰী জীৱনৰ অমিয়া। অতিথি হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱা। সাক্ষাৎ গ্ৰহণ কৰিব জোনালী বৰুৱাই। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ ৰচিত জলপদুমৰ পাঞ্চৈ শীৰ্ষক উপন্যাসখনিৰ পূৰ্বাৱলোকন অনুষ্ঠান। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত কুলধৰ শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড। সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। শ্ৰোতাসকল, এয়া আছিল আজি আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে এক আগতীয়া ৰেঙনি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক মৃণালিনী বৰঠাকুৰৰ কণ্ঠত এটি ভজন।

মৃণালিনী বৰঠাকুৰৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এইবাৰ শুনক হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠত দুটি লোকগীত।

ইমানপুৰৰ শ্ৰোতাসকলে হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত লোকগীত পুনৰ শুনিবলৈ পাব নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা জান নিশান আখতাৰৰ আৰু সংগীত পৰিচালনা খায়ামৰ, ছবি নুৰী।

গুলশন বাওৰাৰ গীতৰ কথাৰে এইবাৰৰ গীতটি লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত। ছবি হাত কি সফাই আৰু সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ জুম ছবিৰ পৰা কিশোৰ কুমাৰ আৰু সাধনা সৰগমৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ইন্দিভাৰ আৰু সংগীত ৰাজেশ ৰোশনৰ।

শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকাৰী কণ্ঠ নিগৰুৱা আৰাধনা চিনমাৰীটি গীত, গীতিকাৰ আনন্দ বক্সী আৰু সংগীত এছ ডি বৰ্মনৰ।

0: শ্রোতাসকল, পুরনি হিন্দী ছবি গীতৰ অনুষ্ঠান মধুবন আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি সভা অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 36 ঘণ্টাত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ 6-দিনীয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। 5খন দেশৰ এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি তেওঁ সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰিব। নেতা দুগৰাকীৰ মাজৰ আলোচনাত শক্তি সুৰক্ষাৰ বিষয়টোৱে আগস্থান লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাশ্চাত্যৰ দেশসমূহৰ বাবে থকা অতিৰিক্ত সচিব অসীম মহাজনে কয় যে শক্তি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁ কয় যে সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে দেশৰ প্ৰায় 11% আৱশ্যকতা পূৰণ হৈছিল। তেওঁ লগতে ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানী গেছৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNG দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। ভাৰতীয় কোম্পানীসমূহে দেশখন তেল কোম্পানীসমূহত যথেষ্ট ধন বিনিয়োগ কৰিছে আৰু ইয়াৰ পৰা উভয় দেশৰ মাজৰ বৰ্ধিত শক্তি সহযোগিতা প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীৰ সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ 8ম ভ্ৰমণ সন্দৰ্ভত দেশখনত থকা ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিট্টালে কালি কয় যে অঞ্চলটোত অভূতপূৰ্ব উন্নয়ন আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত কৰা শ্ৰীমোদীৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুই দেশৰ

মাজত শক্তি সুৰক্ষা, বিনিয়োগ, নিত্য নতুন প্ৰযুক্তি আৰু ৰাজনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীয়ে এই বছৰ বহুত্ববাদৰ সুদৃঢ়কৰণ, বহনক্ষম উন্নয়নৰ প্ৰসাৰ, অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধি আৰু অধিক সৰ্বাত্মক বিশ্ব শৃংখলা নিৰ্মাণৰ বাবে একেলগে কাম কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীসমূহৰ বিদেশ মন্ত্ৰী আৰু প্ৰতিনিধি মণ্ডলৰ মুৰববীসকলৰ সৈতে কালি নতুন দিল্লীত হোৱা কথোপকথনত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠী উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু গ্লোবেল ছাউথ হিচাপে পৰিচিত উন্নয়ন আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ আকাংক্ষা পূৰণৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে শেহতীয়া সংঘৰ্ষৰ ফলত আলোচনা আৰু কূটনীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। জটিলতা আৰু অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বিশ্বত আলোচনাৰ মাধ্যমেৰে সমতা আৰু উমৈহতীয়া অথচ ভিন ভিন দায়িত্বৰ আদৰ্শৰাজিক বৰ্তাই ৰাখি বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়া উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ জয়শংকৰে কয় যে প্ৰযুক্তিগত উন্নয়নে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু সুশাসন তথা সৰ্বাত্মক বিকাশৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ কয় যে উমৈহতীয়া স্বাৰ্থৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে অংশগ্ৰহণকাৰী দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে আৰু ব্ৰিক্ছ পৰিকাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে সকলো সহযোগী আৰু সদস্য ৰাষ্ট্ৰই দ্বিপাক্ষিক তথা বহুপাক্ষিক আলোচনাৰ জৰিয়তে ঘনিষ্ঠ আৰু নিয়মীয়া যোগাযোগ ৰক্ষা কৰা উচিত। আজিৰ বৈঠকে অৱধাৰণাৰ বিনিময় আৰু বিভিন্ন বিষয়ত সহমত গঢ়ি তোলাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ বিভিন্ন অংশত চলি থকা সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য, প্ৰযুক্তি তথা পৰিৱেশ বিষয়ক প্ৰত্যাহ্বানে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু এনে পৰিস্থিতিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা পালন কৰিব বুলি আশা বৃদ্ধি পাইছে। তেওঁ কয় যে বিশ্বৰ কেইবাখনো দেশ শক্তি, খাদ্য, সাৰ আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে তেওঁলোকক ইয়াৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনোৱাত সহায় কৰিব পাৰে। বৈঠকৰ দ্বিতীয় দিনা আজি ব্ৰিক্ছ @20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্ছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা নিৰূপণৰ পৰীক্ষা নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নীট সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, স্কুলীয়া শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উত্তৰ প্ৰদেশত যোৱা 34 ঘণ্টাত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 200 জন আহত হয়। প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে বলা ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহা বৰষুণৰ বাবে ঠায়ে ঠায়ে খেতিও নষ্ট হৈছে। ধুমুহা বৰষুণৰ ফলত প্ৰয়াগৰাজ, ভাদোহী, মিৰ্জাপুৰ, ফতেহপুৰ আৰু বাৰাণসীত সৰ্বাধিক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলাধিপতি আৰু সংশ্লিষ্ট বিষয়াসকলক ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ঠাইতে গৈ জৰীপ চলাবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে 3 ঘণ্টাৰ মূৰে মূৰে ক্ষতিপূৰণৰ স্থিতিৰ বিষয়ে কৈছে। অসমতো কিছুদিনৰ পৰা চেগা চুৰুকাকৈ বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত 2-3 দিনলৈ বিজুলী ধাৰেকণীৰে ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহান জনাইছে।
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ

0: কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভছিমৰণ সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মাকাওত অনুষ্ঠিত একাদশ চান্দা বিশ্বকাপ উচু চেম্পিয়নশ্বিপত ভাৰতৰ অপৰ্ণা দাহিয়াই 52 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। অপৰ্ণাই ফাইনেলত বিশ্ব চেম্পিয়ন ভিয়েটনামৰ থি ফুং এনগা এনগোক পোনপটীয়া ছেটত পৰাস্ত কৰে। 12 মেৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত এয়া হৈছে ভাৰতৰ প্ৰথমটো পদক। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ADA গ্ৰুপৰ অন্যতম কোম্পানী ৰিলায়েন্স কমিউনিকেশ্যনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সংক্ৰান্তত মুম্বাই, গুৰুগ্ৰাম আৰু বাংগালুৰুৰ 7টা চৌহদত তালাচী চলায়। কেইবাহাজাৰ কোটি টকাৰ জালিয়াতিৰ অভিযোগত বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক আৰু LIC দাখিল কৰা অভিযোগৰ ভিত্তিত বিগত কেইটামান মাহৰ ভিতৰত অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে 7টা গোচৰ ৰুজু কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ 6-দিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 37 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানত অন্ত কৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটি। প্ৰথমে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰৰ গীতটি শিল্পী জুবলি বৰুৱা, গীতিকাৰ পলাশ গগৈ।

শ্ৰোতাসকল, আপোনালোকে আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৃষ্ণা দেৱীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অপূৰ্ব বেজবৰুৱা।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ইউনিয়ন বেংক অব ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29টা। প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অব ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ্ছ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই আৰ পি 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথামেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটিভ ইকনমিক্স, ইকনমিক্স বা ইনফৰ্মেটিভ বিষয়ত মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগতে অন্যান্য বানচুমো থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। শ্ৰোতাসকল, নিয়োগ বাতৰি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। যোৰহাট জিলাৰ ভূমিৰ ৰাজহ শ্ৰেণী বিভাজন সম্পৰ্কীয় প্ৰস্তাৱসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ প্ৰস্তাৱিত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ অগ্ৰগতি আৰু ইয়াৰ কাৰিকৰী দিশসমূহৰ ক্ষেত্ৰত আলোচনা কৰা হয়। জিলা আয়ুক্তই এই প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহক ভূমি সংক্ৰান্তীয় কোনো জটিলতাই যাতে জিলাখনৰ উন্নয়নমূলক কাৰ্যত বাধাৰ সৃষ্টি নকৰে তাৰ বাবে নিকা আৰু দ্ৰুতগতিত কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, ভূমি সংৰক্ষণ, জলসম্পদ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে এয়া অংগৰাগ মহন্তৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকল, আজি আধুনিকীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিলে। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খতে পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা, 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মেত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টি বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি নতুনকৈ শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। দায়িত্বভাৰ গ্ৰহণ কৰি চৰণ বড়োৱে অনাগত সময়ত নিষ্ঠাৰে তেওঁৰ কাৰ্য কৰি যাব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।
1: খুব ভালো লাগিছে, আবেগিক হৈছো। আজি ৰাইজে যে ইমান খুশি, মই নিজৰ গাঁৱৰ ৰাইজ, মই য'ত থাকো ইয়াৰ ৰাইজ, সমষ্টিবাসী ৰাইজ সকলে ওলাই আহিছে আৰু মোক আজি একদম আন্তৰিকতাৰে আদৰিছে। মানে ইয়াৰ পৰাই বুজা যায় যে এইখিনি মোক মন্ত্ৰীৰ ৰূপত দেখাৰ পিছত ৰাইজে যে কিমান খুশি। এই হিচাপে যথেষ্ট আশাও আছে ৰাইজৰ, এই আশাবিলাক মই পূৰণ কৰিব লাগিব। তো যি নহওক, যোৱা 12 তাৰিখৰ শপত লোৱাৰ পিছত আজি মই ডিপাৰ্টমেণ্টত পালোঁ আৰু ডিপাৰ্টমেণ্টলৈ এতিয়া প্ৰথম ঘৰত আহিছোঁ। ৰাইজে অত্যন্ত উৎফুল্লিত হৈছে, যথেষ্ট খুচি। তো ৰাইজৰ এইখিনি খুচি আৰু আনন্দ দেখা পাই মই অত্যন্ত ভাল লাগিছে। ওদালগুৰিকতো মই পাহৰি নাযাম, ইয়াৰ পৰাই যিহেতু মই ওলাই গৈছোঁ, তাৰ কাৰণে ওদালগুৰিৰ কাৰণে কৰিব লগা বহুত আছে। তো ওদালগুৰিৰ কাৰণে এইবাৰ আমাৰ ডাঙৰ সপোন আছে। এই সপোনটোৱেই হ'ল ওদালগুৰিত প্ৰাইজিক পৰ্যায়ত বিশ্ববিদ্যালয় বনাব লাগে আৰু এটা মেডিকেল কলেজ বনাব লাগে। এই বিষয়টো লৈ আমি যথেষ্ট চিৰিয়াছ, চেষ্টা কৰিম আৰু আমাৰ আশাবাদী আমি সফল হ'ব পাৰিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে কালি কেইবাখনো বৈঠকত মিলিত হয় আৰু বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ

0: বিতৰণ কোম্পানী লিমিটেড, অসম বিদ্যুৎ উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ গ্ৰীড লিমিটেডৰ সৈতে হোৱা বৈঠকত প্ৰতিষ্ঠান তিনিটাৰ বিভিন্ন প্ৰকল্পৰ কাম কাজৰ পৰ্যালোচনা চলায় আৰু ৰাজ্যৰ বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ বাবে নিৰন্তৰ যোগান সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক বিদ্যুতৰ প্ৰয়োজন হোৱা সময়ছোৱাৰ চাহিদাৰ মূল্যায়ন কৰে আৰু বৰ্তমানৰ যোগান ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তাপ, সৌৰ আৰু জলবিদ্যুৎ উৎপাদন প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই কালি আন এখন বৈঠকত কামাখ্যা মন্দিৰ প্ৰৱেশ কৰিডৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত থকা আইনী বাধাসমূহ সমাধান কৰি শীঘ্ৰেই ৰূপায়ণ সম্ভৱ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় পৰ্যায়ত যোৱা ফেব্ৰুৱাৰীত লাভ কৰা 5,00,000 কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে ৰূপায়িত বিভিন্ন প্ৰকল্পৰ সাম্প্ৰতিক স্থিতিৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে বিনিয়োগৰ এই প্ৰতিশ্ৰুতি 60% উন্নত পৰ্যায়ত আছে। ইয়াৰে বহুকেইটা বিনিয়োগ প্ৰতিশ্ৰুতি ইতিমধ্যে কাৰ্যকৰী হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। বৈঠকত ডঃ শৰ্মাৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰতিশ্ৰুতিৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। বিনিয়োগৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ স্বাৰ্থত অনাগত সময়ত উদ্যোগপতি আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যক্তিগতভাৱে আলোচনাত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোৰ আৰু 2-4 গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম।
0: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7 ৰাজ্যসহ দেশৰ মুঠ 16 ৰাজ্য আৰু 3 কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাভেলী আৰু দমন দিউক সামৰি লোৱা হ'ব। 30 মে'ত আৰম্ভ হ'বলগীয়া এই পৰ্যায়ত 3,94,000তকৈ অধিক বুথ পৰ্যায়ৰ বিষয়াই 37,73,00,000 ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক সহায় কৰিব। নিৰ্বাচন আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে বৰফাবৃত হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখৰ বতৰৰ অৱস্থালৈ চাই এই অঞ্চলসমূহৰ বাবে SIRৰ সময়সূচী পাছত প্ৰকাশ কৰা হ'ব। SIRৰ অন্তত 6 ছেপ্টেম্বৰত ছিক্কিম, মিজোৰাম, মণিপুৰ আৰু ওড়িশাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। 7 অক্টোবৰত দিল্লী, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 23 ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই পৰ্যায়ৰ সামৰণি পৰিব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

0: ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা বন্দোবস্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় সন্দৰ্ভত অসমৰ সৈতে শীঘ্ৰেই আলোচনা পুনৰ অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে। শ্বিলঙত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচাংমাই কয় যে তেওঁ শীঘ্ৰেই চুবুৰীয়া ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সন্দৰ্ভত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিব। 2022 চনত বন্দোবস্তি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত আন্তঃৰাজ্যিক সীমান্তৰ 6টা স্থানক লৈ থকা বিবাদ সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভচিমৰম সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দি মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পৰা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: উত্তৰ প্ৰদেশত ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু, অসম মন্ত্ৰীসভাৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ, 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত SIRৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতে কোভিডকাল সদৃশ পৰিস্থিতিৰ দিশে দেশ শিৰোনামেৰে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়াই পৃথিৱীৰ সকলো দেশকে ভয়াৱহ সংকটৰ দিশে আগুৱাই লৈ যোৱাটো স্পষ্ট হৈ পৰা বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে দিল্লী, উত্তৰ প্ৰদেশ, ত্ৰিপুৰাত সপ্তাহত 2 দিন ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ কৰিছে। একেটা বাতৰি আমাৰ অসম কাকতে পুনৰ আহিল ৱৰ্ক ফ্ৰম হোম শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা, অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে অনলাইনযোগে ঔষধ বিক্ৰী বন্ধৰ দাবীত 20 মেত দেশজুৰি ফাৰ্মাচী বন্ধৰ আহ্বানৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ বাতৰিক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ প্ৰদেশত সংঘটিত ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: বিশেষ কাৰ্যবাহিনী অসম আৰু কামৰূপ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা যুটীয়া অভিযানত 21 কোটিৰো অধিক টকাৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি অভিযান চলাই আমিনগাঁৱৰ পৰা 2.5 কিলোগ্ৰাম হেৰইন আৰু 8 কিলোগ্ৰাম ভাং জব্দ কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা এখন বাছত মাদক দ্ৰব্যখিনি সৰবৰাহৰ বাবে লৈ অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে 5 জন লোকক আটক কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে এছ আই আৰ আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা। 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলো হাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আই আৰ মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথম এয়া উদিত নাৰায়ণ, অলকা য়াগ্নিক, কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত, ছবি কুচ কুচ হোতা হে।

শ্রোতাসকলে রূপালীধ অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰৰ। অনুষ্ঠানত এইবাৰ শুনক নিরূপমা দেৰ কণ্ঠত অসীম চিনাকি ছবির এটি গীত।

শ্ৰোতাসকল, ৰূপালী ধোঁৱা অনুষ্ঠানত এইবাৰ শুনক কল হোনা হো চিনেমাৰ এটি গীত। শিল্পী সাধনা সৰগম, সুজিতা ভট্টাচাৰ্য, উদিত নাৰায়ণ, সোনু নিগম আৰু শংকৰ মহাদেৱন।

এয়া আজি ৰূপালী ধোঁৱা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 আৰু কেইটিমান ছেকেণ্ড যোৱাৰ লগে লগে অন্ত পৰিব আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ পংকজ দত্তৰ কণ্ঠৰ আৰু অনিল কণিতাৰ গীতৰ কথাৰে শুনাব লৈছোঁ এই গীতটি।

গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এইখিনিতে শ্ৰোতাসকলক জনাবলৈ আজিৰ আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ শাখাত যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত সন্ধিয়া 7:20 প্ৰচাৰ কৰা হ'ব ন প্ৰতিভা অনুষ্ঠানত। এই ন প্ৰতিভা অনুষ্ঠানটিত উদয়মান কণ্ঠশিল্পী জয়িতা চেতিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ আপোনালোকে শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ কৰিব শ্ৰুতি ডেকায়।

আজি আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাত 6:30 বজাত শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ বিষয়, মানসিক স্বাস্থ্য, পৰিয়ালৰ দায়িত্ব আৰু সমাজ। অতিথি হিচাপে উপস্থিত থাকিব ডাঃ মৈথিলী হাজৰিকা, প্ৰযোজনা স্নেহা পাঠকৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনার সৈতে।
2: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়ি আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটি পলর নির্ভরযোগ্য বাতর সঙ্গে আমার ওয়েবসাইট আকাশবাণী ডট জিওভি ডট ইনত। নতুন ভারত ন রূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত আৰু 12:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं कनकलता।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই, শাশ্বতী তালুকদাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব আইনুল হক আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ।

6:30 শুনিবলৈ পাব। লোকভৱন অসম সন্মিলনত আয়োজিত হোৱা শপতগ্ৰহণ অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন। প্ৰতিবেদনটি যুগুতাই আগবঢ়াব পম্পী বৈশ্যয়। 7:20 শুনিবলৈ পাব ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানটিত উপস্থিত থাকিব উদীয়মান কণ্ঠশিল্পী জয়িতা চেতিয়া। অনুষ্ঠানটি ৰাত ধৰিব শ্ৰুতি ডেকাই। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব নিশা 8:00। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্রিয় শ্রোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব এটি কথিকা। আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20 আগবঢ়োৱা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে মাধুৰী দীক্ষিত অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো তেজাব ছবিখনৰ পৰা অলকা য়াগ্নিক আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা গোৱা এই সুমধুৰ গীতটি।

তেজাব ছবিখনৰ পৰা গীতটি শুনিলে। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জন সজোৱা হৈছে মাধুৰী দীক্ষিত অভিনীত কেইখনমান ছবিৰে। প্ৰথমে শ্ৰোতাসকলে তেজাব ছবিখনৰ পৰা গীত শুনিলে। এতিয়া আগবঢ়াইছো বেটা ছবিখনৰ পৰা অনুৰাধা পাৰোৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে মাধুৰী দীক্ষিত অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো বেটা ছবিখনৰ পৰাই অনুৰাধা পৰৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠতে অন্য এটি সুমধুৰ গীত।

ইমানপৰে শ্ৰোতাসকলে বেটা ছবিখনৰ পৰা অনুৰাধা পাৰৱালৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো দিল তো পাগল হে ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

0: প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো হাম আপকে হে কন ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু এছ পি বালাসুব্ৰমণ্যমৰ কণ্ঠত এই গীতটি।
1: One, let's start the fun!

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865 এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি ই পি আৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স মেথমেটিক্স মেথমেটিকেল ষ্টেটিষ্টিক্স এপ্লাইড ষ্টেটিষ্টিক্স কোৱাণ্টিটেটিভ ইকনমিক্স ইকনমেট্ৰিক্স বা ইনফৰমেশ্যনছ বিষয়ত মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: India's broader push to cut fuel consumption amid the ongoing West Asia crisis. In a circular issued by Secretary General Bharat Parashar, the apex court said that matters listed on miscellaneous days as well as taken up during partial working days will now be heard only through video conferencing until further orders. India's total exports comprising merchandise services are estimated at $80.8 billion in April 2026, registering a robust growth of 13.6% over April last year. And that is the end of this news bulletin.
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আইনুল হক আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ।

ইমান পৰে শ্ৰোতাসকলে, লোকভৱন অসমৰ সন্মিলন কক্ষত আয়োজিত হোৱা চন্দ্ৰমোহন পাটোৱাৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। প্ৰতিবেদনটি যুগুতাই আগবঢ়ালে পম্পী বৈশ্যয়।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে।
1: আজি ৰাজভৱনত আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে আমাক অহা 21 তাৰিখৰ পৰা হ'বলগীয়া বিধানসভাৰ প্ৰটেম স্পীকাৰ হিচাপে আমাৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ বাবে অধ্যক্ষ মহোদয়ে আমাক ইয়াতে আজি আমাৰ সদস্য সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হৈছোঁ অসম বিধানসভালৈকে। গতিকে আমাৰ সদস্য পদৰ শপত বাক্য মাননীয় ৰাজ্যপাল ডাঙৰীয়াই পাঠ কৰায় আৰু এই শপত গ্ৰহণ কৰাৰ পিছতে আমি ৰাজ্যপালৰ আদেশ মৰ্মে অহা 21 তাৰিখে হ'বলগীয়া আমাৰ সংবিধানৰ সদস্যসকলক আমি সদস্য পদৰ শপত বাক্য পাঠ কৰাম। বিধানসভাত আজি সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হ'লোঁ আৰু সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈ অসমৰ ৰাইজে যিখিনি আশীৰ্বাদ আমাক দিছে বা আগত ধৰ্মপুৰ সমষ্টি আছিল এতিয়া তিহু সমষ্টি আমাক সপ্তমবাৰৰ বাবে যে নিৰ্বাচিত কৰি অসম বিধানলৈকে পঠিয়াইছে তাৰ কাৰণে মই প্ৰথমতে ধৰ্মপুৰ সমষ্টি আৰু এতিয়া তিহু সমষ্টি সকলো ৰাইজলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে NEET বাতিল কৰা হৈছিল। NEETৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া

0: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে এক চেণ্ডেলতো শুনিবলৈ পোৱা যায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি ত্ৰিবিংশ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰজৰা চাহবাগিচা আদৰ্শ বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থাৰ শীৰ্ষক এখন আলোচনাচক্ৰও অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীও উপস্থিত থাকে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। অঞ্চলটো জলবন্দী হৈ পৰা লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতা আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া বিপদসীমাৰ তলতে আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়াৰ চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত একঁকাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰাই হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আবদ্ধ হৈ পৰে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্টয় জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰেই পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লক্ষীমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া তথা জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। পি এম শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহান জনায়। মৰিগাঁও জিলাৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ADIP আৰু RVYP আঁচনিৰ অধীনত সহায়ক সামগ্ৰী বিতৰণৰ উদ্দেশ্যে আজি মৰিগাঁৱৰ শিলচাং ৰংগমঞ্চত এখন জিলা পৰ্যায়ৰ সামগ্ৰী বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু সুবিধাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।
0: কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 এই নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ চিলাৰাই জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি মাতৃ প্ৰণাম শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা জন্মদাত্ৰী মাতৃক মৰ্যাদা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰা হয়। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালী জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি নিয়া হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা DKD কলেজৰ দ্বিতীয়গৰাকী অধ্যক্ষ নীলপদ্ম ফুকনৰ আজি মৃত্যু হয়। শিক্ষকতাৰ উপৰিও প্ৰয়াত ফুকন দেৰগাঁও সাহিত্য সভা, দেৰগাঁও নাগৰিক সন্থাৰ প্ৰতিষ্ঠাৰ লগতে অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 5খন অনুবাদ গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ দেৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চেনিৰাম গগৈৰ কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামপানী মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মেত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলবদ্ধ।

জানো। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়ান্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুট্টাপাৰ্থিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সংযুক্ত আৰব আমিৰীৰ নেতৃত্ব আৰু দেশখনৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি সদায়ে সচেতন হৈ থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচখন দেশৰ ভ্ৰমণসূচীলৈ প্ৰথম পৰ্যায়ত আজি সংযুক্ত আৰব আমিৰীত উপস্থিত হয়। শ্ৰীমোদীয়ে আবুধাবিত দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ নেতৃত্বত তেওঁ জনোৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু শক্তি বিনিয়োগ তথা যোগান শৃংখলাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সহযোগিতা অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে হৰমুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। সমগ্ৰ অঞ্চলটোৰ স্থিৰতাৰ লগতে গোলকীয় শক্তি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত হৰমুজ প্ৰণালীৰ গুৰুত্বৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে আলোকপাত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে আৰব আমিৰীৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা আলোচনাই দেশ দুখনৰ মাজৰ চুক্তিসমূহ সফল কৰি তুলিব বুলি আশা কৰা হৈছে। সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰি মন্ত্ৰীগৰাকী ইতিমধ্যে নেডাৰলেণ্ড অভিমুখে ৰাওনা হৈছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। নেডাৰলেণ্ডত শ্ৰীমোদীয়ে দেশখনৰ ৰজা উইলেম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুট্টাপাৰ্থিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান AMCAৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশে দেশৰ ভিতৰতে আত্মনিৰ্ভৰ ভাৰত আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ লক্ষ্য স্পৰ্শ কৰাত সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। নতুনকৈ আৰম্ভ কৰা প্ৰতিৰক্ষা প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী সিঙে কয় যে প্ৰতিৰক্ষাৰ সমান্তৰালকৈ এই প্ৰকল্পই অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশ খৰতকীয়া কৰি যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰিব। ৰাজনাথ সিঙে কয় যে গুৰুত্বপূৰ্ণ নিৰাপত্তাজনিত পৰিস্থিতিত ভাৰতে এতিয়াৰ পৰা বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নিৰাপত্তা দেশে নিজাববীয়াকৈ কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত হোৱা পৰিবহণ সন্দৰ্ভত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন 2014 চনৰ 46,000 কোটি টকাৰ পৰা সম্প্ৰতি 1.5 কোটি টকালৈ বৃদ্ধি পাইছে। পুট্টাপাৰ্থিৰ বিমান পৰীক্ষণ আৰু প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ এতিয়া বিশ্বৰ ভিতৰতে অন্যতম চৰ্চিত নাম বুলি উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে এনে উন্নত বিমান পৰীক্ষণৰ সুবিধা বিশ্বৰ মাত্ৰ কেইখনমান ঠাইতহে আছে আৰু অন্ধ্ৰপ্ৰদেশে এতিয়া সেই স্থানসমূহত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেৰম মোহন নাইডু, মুখ্যমন্ত্ৰী এম

চন্দ্ৰবাবু নাইডুকে ধৰি কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। কলকাতা আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত বিনীত গোৱেল, উপ আয়ুক্ত ইন্দিৰা মুখাৰ্জী আৰু অভিষেক গুপ্তাক আজি নিলম্বন কৰা হয়। তিনিওগৰাকী আই পি এছ বিষয়াৰ বিৰুদ্ধে কৰ্তব্যত অৱহেলা কৰা, চৰকাৰৰ অনুমতি অবিহনে সংবাদ মাধ্যমক সম্বোধন কৰা, ঘটনা গাব দিয়াৰ বাবে ভুক্তভোগীৰ পিতৃ মাতৃক উৎকোচ দিয়াৰ অপচেষ্ট চেষ্টা কৰা অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত জনোৱা মতে তিনিওগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে ৰাজ্য চৰকাৰে বিভাগীয় তদন্ত আৰম্ভ কৰিব। উল্লেখযোগ্য যে 2024 চনৰ আগষ্ট মাহত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই ঘটনাৰ পাছত সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই সময়তে আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে সদ্যসমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত চিকিৎসকগৰাকীৰ মাতৃৰ ৰত্না দেৱনাথ পানীহাটী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত মালয়েছিয়াৰ বৈদেশিক মন্ত্ৰী মহম্মদ হাছানৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে নতুন দিল্লীত 2026 বৰ্ষৰ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানতে ব্ৰিকছৰ অধীনস্থ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জয়শংকৰে কয় যে তেওঁলোকে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৰ্তাই ৰখা আৰু বৈদেশিক নীতি উন্নত কৰাৰ বাবে বিশেষভাৱে আলোচনা কৰে। ইফালে ডঃ জয়শংকৰ উগাণ্ডাৰ বৈদেশিক মন্ত্ৰী অডংগো জে জে আবুবক্কৰৰ সৈতেও আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ভাৰত আৰু উগাণ্ডাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে খাদ্য আৰু স্বাস্থ্য সুৰক্ষাক লৈও বিতংভাৱে আলোচনা কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই 2026 বৰ্ষৰ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ প্ৰস্তুতি সম্পৰ্কে আজি আয়োজিত এক আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত খেলুৱৈসকলৰ প্ৰস্তুতি, প্ৰশিক্ষণ, ব্যৱহাৰ্য সামগ্ৰী, সবলীকৰণ তথা সমন্বয়ৰে কাম কৰিবলগীয়া বিষয়সমূহ সামৰি লোৱা হয়। শ্ৰীমন্দাভিয়াই কয় যে ভাৰতীয় খেলুৱৈসকলে কমনৱেলথ গেমছত যাতে উচ্চমানৰ প্ৰদৰ্শন দাঙি ধৰিব পাৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব। তেওঁ লগতে সময়মতে কৰা পৰিকল্পনা, সংস্থাসমূহৰ মাজৰ সমন্বয় আৰু খেলুৱৈসকলৰ নিজা প্ৰস্তুতিৰ জৰিয়তে দেশৰ হৈ তেওঁলোকৰ বাবে চলোৱা প্ৰচাৰ অভিযানে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও উল্লেখ কৰে। এই আলোচনাত ক্ৰীড়া সম্পাদকে ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলৰ সৈতে যোগাযোগ ৰাখি গ্ৰহণ কৰা পদক্ষেপসমূহো সামৰি লোৱা হয়। জ্যেষ্ঠ বিজেপি নেতা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মন্ত্ৰীজনে সংবাদ মাধ্যম উদ্দেশ্যি কয় যে 2010 চনৰ বিদেশী অনুদান নিয়ন্ত্ৰণ আইনত উল্লেখ থকা মতে সংসদৰ প্ৰতিজন নেতাই বিদেশ ভ্ৰমণ তথা বৈদেশিক সা সুবিধা গ্ৰহণৰ কাৰণসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাটো বাঞ্ছনীয় আৰু এই নিয়ম দেশৰ প্ৰতিজন নাগৰিকৰ লগতে ৰাহুল গান্ধীৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ইৰাণৰ নেতাগৰাকীয়ে কয় যে ইৰাণৰ সৈতে জড়িত কোনো বিষয় সামৰিকভাৱে সমাধান কৰিব নোৱাৰি। তেওঁ কয় যে ইৰাণে হৰমুজ প্ৰণালীৰে সকলো জাহাজ পাৰ কৰি দিয়াত সহায় কৰিবলৈ সাজু হৈ আছে। সম্প্ৰতি হৰমুজ প্ৰণালীৰ পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি উল্লেখ কৰি ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ সংকট আলোচনাৰ জৰিয়তে সমাধান কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। ভাৰতৰ যিকোনো গঠনমূলক ভূমিকাক ইৰাণে আদৰণি জনাব বুলিও আব্বাছ আৰ্ঘেছিয়ে সংবাদমেলত উল্লেখ কৰে। উল্লেখযোগ্য যে ব্ৰিকছৰ অধীনৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে আৰ্ঘেছি বৰ্তমান নতুন দিল্লীত আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন 7:30 বজাত অনুষ্ঠিত হ'ব। টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুথাপাৰ্টিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে।
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে

0: ইতিমধ্যে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰি পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী জয়তা চেতিয়া। অনুষ্ঠানটির আগ ধরেছে শ্রুতি ডেকাই।
2: নমস্কার প্রিয় শ্রোতা, যুববাণীর একটি বিশেষ অনুষ্ঠান ন প্রতিভালয় আপনার আদরণি জানাইছো। এই অনুষ্ঠানটির জড়িয়ে আমি প্রতিবারে আপনার উদীয়মান প্রতিভাসমূহের সঙ্গে চিনাকি করে দিবলৈ চেষ্টা করো। ঠিক তেনেকৈ আজিও আমার মাজত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী জয়তা চেতিয়া। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আমি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু পোনপ্ৰথমে এটি গীতেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰিব বিচাৰিছোঁ, কি শুনাবা?
3: নমস্কাৰ, প্ৰথমতে বাইদেউ আপোনালৈ আৰু আকাশবাণী গুৱাহাটীলৈ অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম আৰু শ্ৰোতা জনতাৰ মাজত মোক চিনাকি কৰি দিয়াৰ বাবে। আৰু পোনপ্ৰথমে মই আমাৰ অতি মৰমৰ জুবিন দালৈ, তেওঁৰ এই অপূৰ্ব সৃষ্টিৰ মাজৰ এটি গীত গাবলৈ মই এতিয়া চেষ্টা কৰিছোঁ।
2: ঠিক আছে।

0: খুব ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিলা। পোনপ্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মোৰ জন্ম গুৱাহাটীতেই হৈছে। মোৰ স্কুল আৰম্ভ হৈছে ডিব্ৰুগড়তে, যিহেতু দেউতাৰ কৰ্মসূত্ৰে ডিব্ৰুগড় আৰু গুৱাহাটীত স্কুল পঢ়িছোঁ। কে ভি নাৰেঙ্গীৰ পৰাই এইবাৰ টেন্থ বোৰ্ড পাছ কৰি কে ভিত ইলেভেন্থ নাম লগাইছোঁ। সৰুৰে পৰা মোৰ নাচ আৰু গানৰ প্ৰতি আগ্ৰহ আছে। মই প্ৰথমতে সত্ৰীয় নাচ শিকিছিলোঁ, গুৱাহাটীলৈ আহি ক্লাছ থ্ৰীৰ পৰাই গান শিকিবলৈ আৰম্ভ কৰিছোঁ।
0: সংগীত যাত্ৰাৰ আৰম্ভণি কেতিয়া হৈছিলে, কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত হৈছিলে?
1: মই ক্লাছ থ্ৰীৰ পৰাই গানৰ শিক্ষা লৈ আহিছোঁ। মানে আচলতে আমাৰ ঘৰত ঘৰখনত অলপ নৃত্য গীতৰ চৰ্চা চলিয়ে থাকে। সেই পৰিৱেশটো মানে মই মোৰ মাৰ জেঠাইৰ পৰাই পাইছোঁ, কেলেকি মানে দুয়োগৰাকীয়ে বিহু সম্ৰাজ্ঞী হয় আৰু দুয়োগৰাকীয়ে গান গায়। চ' সেই পৰিৱেশটো মাৰ জেঠাইৰ পৰাই পাইছোঁ। আমাক বহুত মোক চেষ্টাও মানে বহুত হেল্প কৰিছে। মাৰ জেঠাইৰ প্ৰেৰণাৰেই মই এই সাংস্কৃতিক জগতখনত মই খোজ পেলাব সামৰ্থ হৈছোঁ। আৰু মোৰ প্ৰথম গুৰু সুকণ্ঠী গায়িকা ৰাণু বৈশ্য বাইদেউ তাতেই মই গান শিকিছিলোঁ। আৰু এতিয়া মোৰ পাছত মোৰ নিত্যানন্দ ডেকা ছাৰৰ তাত মই শিকি আছোঁ।
0: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মন্দিৰা শৰ্মা লাহিৰী বাইদেউৰ গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: খুব ভাল লাগিলে। তুমি যিহেতু মঞ্চ অনুষ্ঠানসমূহ কৰি আহিছা, গতিকে সেই অভিজ্ঞতাটো কেনেকুৱা? আৰু যদি প্ৰথম মঞ্চ অনুষ্ঠানৰ আঁৰৰ কিবা কাহিনী আছে?
1: প্ৰথম অনুষ্ঠানৰ কাহিনী ক'বলৈ গ'লে, মই যেতিয়া প্ৰথম অনুষ্ঠান কৰিবলৈ মোক মাতিছিলে, তেতিয়া মোৰ একো আইডিয়াই নাছিলে মই কেনেকৈ গাম, কি মই মানে ৰাইজৰ সন্মুখত কেনেকৈ গাব লাগে, মোৰ একো আইডিয়া নাছিলে। তাৰপিছত তেতিয়াই মই অনুষ্ঠান কৰাৰ পাছত ৰাইজৰ ইমান মৰম আশীৰ্বাদ পাই মানে মই বহুত সুখী হ'লোঁ। আৰু তেতিয়া মোৰ গান শিকিবলৈ আৰু মানে বহুত বেছি মন গৈছিলে। তেতিয়া বিহুখনত মানে চবেই গৈছিলে আৰু নেক্সট বিহু জগতখনৰ কাৰণে আৰু গাই যোৱা গান। আৰু যিদৰে এইবাৰ মোক লতাশিলত মোৰ ককাইদেউৰ সৈতে মোক মাতিলে গান গাবলৈ, ঋষিকেশ দাস, তেওঁ যৌৱনী আমনি কৰে টুত গান গাইছিলে, তেওঁৰে জৰিয়তে মোক গান গাবলৈ মাতাৰ কাৰণে মোৰ বহুত ভাল অভিজ্ঞতা হ'ল। আৰু বহুত ৰাইজৰ মৰম পাইছোঁ, সেইখিনিয়ে পাই মোৰ বহুত ভাল লাগিলে।
0: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা। তুমি যিহেতু পঢ়ি আছা বুলি ক'লা, গতিকে পঢ়াৰ লগতে সংগীতটো একেলগে আগবঢ়াই লৈ গৈ আছা, কেনেদৰে আগবঢ়াই লৈ গৈ আছা, বা কিবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি?
1: অসুবিধাৰ সন্মুখীন এইবাৰ মই মেট্ৰিক দিয়াৰ সময়তো মই বহুত একো গান মই একো টাইম দিবই পৰা নাছিলোঁ, সেইকাৰণে মেট্ৰিক দিয়াৰ বয়সত মই গান চান ইমান জড়িত নাছিলোঁ। কিন্তু এইবাৰ চেষ্টা কৰি আছোঁ, গানত মই যিমান আগুৱাই যাব পাৰোঁ চেষ্টা কৰিম আৰু শিকি গৈ থাকিম।
0: পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিছোঁ, কি শুনাবা?
1: মই এতিয়া ডলি ঘোষ বাইদেউৰ গীত এটি গাবলৈ প্ৰয়াস কৰিছোঁ।
0: ঠিক আছে।

0: ধন্যবাদ, খুব ভাল লাগিলে। তোমাৰ প্ৰিয় সংগীত শিল্পী বুলি ক'লে প্ৰথমে কাৰ নাম মনলৈ আহিব?
1: মোৰ প্ৰিয় শিল্পী সুকণ্ঠী গায়িকা লতা মংগেশকাৰ। তেওঁৰ গীত মোক বিৰাট ভাল লাগে, কেলেকি তেওঁ ক্লাছিকেল গীতবোৰ বৰ ভাল লাগে।
0: হয়, তেন্তে তোমাৰ প্ৰিয় সংগীত শিল্পীৰ তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰে।
1: হয়, মোৰ অতি প্ৰিয় গীত লজ্জা গালি গাবলৈ প্ৰয়াস কৰিছোঁ।
0: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিলা, শ্ৰোতাসকলে নিশ্চয়কৈ তোমাৰ কণ্ঠৰ ৰোমান ইতিমধ্যে পাইছে। সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ?
0: মই সংগীতক লৈ বহুত আশাবাদী, যিমান পাৰো গান শিকি আগুৱাই যাবলৈ চেষ্টা কৰিম। মোক লৈ ঘৰৰ সকলোৰে বহুত আশা সংগীতৰ জগতখনত। এই সংগীতৰ জগতত আগুৱাই যাবলৈ সকলোৰে আশীৰ্বাদৰ প্ৰয়োজন। আৰু এইখিনিতে মই
2: আপোনালোকৰ জৰিয়তে মানে মোৰ মা দেউতা আৰু পৰিয়াল লোকৰ এনআইকেলৈ সকলো সদস্যলৈ মই
0: ধন্যবাদ জনাইছো।
1: খুব ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। তুমি যিহেতু এবাৰ আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগত স্বীকৃতি পাইছা, গতিকে সেই অনুভৱটো কেনেকুৱা আছিলে আৰু প্ৰস্তুতি কেনেধৰণে চলাইছিলা?
2: মই যিহেতু নিত্যানন্দ ডেকা ছাৰৰ তাত মই বৰগীত শিকি আছো, সেইকাৰণে ছাৰে বিচাৰিছিলে কি মই যাতে ৰেডিঅ'ত মই গাওঁ বৰগীত, সেইকাৰণে মোক বৰগীত গাবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু
0: আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ আধুনিক আৰু বৰগীত দুয়োটা বিভাগত সফল হ'বলৈ সক্ষম হৈছোঁ।
1: খুব ভাল লাগিলে, পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
2: মোৰ প্ৰিয় তৰালী শৰ্মা বাইদেউৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ।
1: ঠিক আছে।

0: খুব ভাল লাগিলে। সংগীতৰ উপৰিও আজৰি সময়ত তুমি কি কৰি ভাল পোৱা?
1: আজৰি সময়ত মই আগতে টেবুল টেনিছ খেলিছিলোঁ, কিন্তু পঢ়াৰ কাৰণে মই এতিয়া দুবছৰমান খেলা নাই। এতিয়া পঢ়া আৰু গানেই লগতে কৰি গৈ আছোঁ।
0: হয়, মঞ্চ অনুষ্ঠানবোৰ যেতিয়া কৰা বা এনেকুৱা অনুষ্ঠানবোৰ যেতিয়া কৰা, গানৰ বাছনি কোনে কৰি দিয়ে? নিজে কৰা?
1: মোক মায়ে আৰু মোৰ জেঠাই বহুত সহায় কৰে গানৰ কাৰণে।
0: পুনৰ এদিন গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মই এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি গাবলৈ প্ৰয়াস কৰিছোঁ। গোপুতে

0: ধন্যবাদ।
1: খুব ধুনীয়া তোমাৰ কণ্ঠটি। আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাৰ বাবে উলিয়াই আমাক ইমান সুৰীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। শেষত এটি গীতেৰে সামৰণি কৰিব বিচাৰিম, কি শুনাবা শেষত?
0: শেষত মোৰ দেউতাৰ অতি প্ৰিয় জয়ন্ত হাজৰিকাদেৱৰ গীত এটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: খুব ভাল লাগিলে প্ৰিয় শ্ৰোতা। নৱপ্ৰতিভা অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমানপুৰে শ্ৰোতাসকলে নৱপ্ৰতিভা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল জয়িতা চেতিয়া। অনুষ্ঠানটিৰ আঁত ধৰিলে শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজা নাচলে ছবিখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি সুমধুৰ গীত।

ইমান পৰে শ্ৰোতাসকলে, সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোৰ

অনুভৱৰ গীতৰ অনুষ্ঠানটি মোৰ শৈশৱ কৈশোৰ কালৰ সাংগীতিক সহচৰজনেই হ'ল জুবিন গাৰ্গ। তাহানি জুবিন গাৰ্গ বুলি ক'লে আমি পোনে পোনে আলোচনাৰ বিষয়বস্তু কৰি লৈছিলোঁ শিল্পী জুবিন গাৰ্গক। 2000 চনৰ আশে পাশে যেতিয়া ভিচিডি প্ৰচলনৰ আৰম্ভ হ'ল, সেই সময়খিনিতে খুব কম মূল্যত জুবিন গাৰ্গৰ গীতৰ বাণীবদ্ধ সংকলনবোৰ ক্ৰয় কৰিব পাৰিছিল। পূৰ্বে নুশুনা বহুতো পুৰণি গীত নতুনকৈ শুনাৰ সুযোগ পাইছিল। যেন শিল্পীগৰাকীৰ শিল্পই তেওঁৰ যৌৱন উপচাই পেলাইছিল। প্ৰিয় শ্ৰোতা, শুনোচোন আহক জুবিন গাৰ্গৰ কণ্ঠত দুটি সুমধুৰ গীত।

ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱাৱলী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এটা নিবেদন কৰা হৈছে হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠৰ কেইটিমান লোকগীত।

লোকগীতৰ অনুষ্ঠানটি শুনিলে আজিৰ শিল্পী আছিল হেমেন্দ্ৰ কুমাৰ দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে এয়া অনুপ জলতা আৰু সংগীসকল।

শ্রোতাসকলে ভজন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ যোগে। অনুষ্ঠানৰ শেষত এয়া নৰেন্দ্ৰ চঞ্চল আৰু সংগীসকলৰ কণ্ঠৰেটি ভজন।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

এয়া মাইক্ৰফোনৰ সন্মুখত মই চুলি দেৱী। সৰাপাতৰ দৰে সংগোপনে টুকুৰ দিয়েহি, মৰুৰ দৰে শুকান বুকুতো ববলৈ ধৰে আবেগৰ ভলকা। সকলো নতুন যেন লাগে, সকলো সেউজীয়া যেন লাগে, বেয়া লগাবোৰ ক্ৰমাৎ ভাল লগা হৈ পৰে, আৰু এনেকৈয়ে নতুন পৃথিৱীৰ নতুন সুৰুজ হৈ আমাৰ জীৱনলৈ সংগোপনে আহে প্ৰেম। আৰু তেতিয়াই মনলৈ আহে 1942 এ লাভ ষ্টৰী চিনেমাখনিৰ কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ সেই গীতটি।

ক্ষমা করব, কিছু যান্ত্রিক বিজুতির বাবে গীতটি শুনাবৰ বাবে শুনাব নোৱাৰিলো, তাৰ বাবে দুঃখিত। এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

টলষ্টয় কৈছিল, মানুহ প্ৰেমেৰে জীয়াই থাকে। হিৰুদাৰ কবিতাটো আছে প্ৰেম, সেই প্ৰেম শস্যৰ পথাৰ প্ৰতি, পথাৰৰ ৰোৱনীৰ প্ৰতি। মানুহৰ বাহ্যিক চেহেৰাই সন্মুখত থকাজনক কেতিয়াবা ভুল ধাৰণা দিয়ে। আজি তেনে এজন ব্যক্তিবিশেষৰ কথাই মনলৈ আহিছে, যাৰ দৃষ্টি আছিল শুকান মৰুৰ নিচিনা, শৰীৰৰ জড়তা আৰু খহতা মাতেৰে সহজেই মানুহৰ মনত ঠাই পাব যেন নালাগিছিল, কিন্তু তেওঁৰ কাপেৰে নিগৰি ওলোৱা এটি এটি শব্দই মানুহৰ মন স্পৰ্শ কৰি গৈছিল, চিনাকি দিছিল এখন উমাল হৃদয়ৰ। প্ৰেমেৰে জীপাল হৈ থকা মনটোৰ নামেই আছিল যাৰ পৰিচয় হিৰুদা, আমাৰ মৰমৰ কবি হীৰেণ ভট্টাচাৰ্য। তেখেতৰ কলমেৰে নিগৰি ওলোৱা এই গীতটি মোৰ আটাইতকৈ প্ৰিয়। গীতটিত কণ্ঠদান কৰিছে জীৱেন্দ্ৰ মোহন দেৱশৰ্মাই।

কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ যায়। মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতেই কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰে কাহিনী। এইখিনিতে মোৰ ভাল লগা এটি গীত মনলৈ আহিছে, মঞ্জুস্থা মহন্তৰ কণ্ঠত, যিটো গীতে হয়তো আপোনাৰ হৃদয় স্পৰ্শ কৰিব।

শ্রোতাসকলে রামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষ পুৰৰ যোগে। অনুষ্ঠানত পুনৰ শুনাবলৈ লৈছো মোৰ এটি প্ৰিয় গীত মঞ্জোৎস্না মহন্ত বাইদেউৰ কণ্ঠৰ।

জুবিন গাৰ্গৰ গান মানে অনুভৱৰ ঢৌ, প্ৰেম, বিৰহ, আশা, স্মৃতি, প্ৰতিটো অনুভৱ যেন সুৰে সুৰে জীৱন্ত হৈ উঠে। প্ৰিয় শ্ৰোতা, হয়তো মোৰ সৈতে আপোনাৰ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰতিটো গীত

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষক ঘোষিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনুৰ পৰা মই জুলি দেৱী আজিলৈ বিদায় লৈছো।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে পণ্ডিত হৰিপ্ৰসাদ চৌৰীচৰাৰ বাঁহীবাদন ৰাগ মালগঞ্জ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰীচৰৰ বাঁহীবাদন শুনিলে ৰাগ মালগুঞ্জ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠানসূচী। কাইলৈ এই একে মিটাৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।